0: পৰবাংকালৰ নাগু ঔষধ দিনকৈ পঠাবচাও
1: নাগু ঔষধ সামাজিক অপৰাধ হ কোনো কচৈলে প্ৰয়োগ নগৰ বাল বালিকালৈ নাগু ঔষধৰ প্ৰয়োগবাট টাড়া ৰাখো বাল বালিকাক সুন্দৰতা ধ্যান দিওঁ নাগু ঔষধবাট হোৱা হানি আৰু কানুনী পৰিণামৰ বাৰেত জানকাৰী দিওঁ বাল বালিকাৰ সৈতে নিয়মিত সংবাদ কৰি গৰো বাল বালিকালৈ ঘৰত মায়া আৰু সময় দিনে গৰো বিদ্যালয়ত জীৱন উপযোগী শিক্ষা দিনে গৰো বাল বালিকাক সকারাত্মক গতিবিধি প্রোৎসাহন কর
2: আন্তরিক মামলা তথা কানুন মন্ত্রণালয় কৃষি প্রদীপ দ্বারা জনহিত সারি সন্দেশ
0: কোয়ারী সাধনক ইঙ্গিত ত্রিপুত ঋতুগুলি সম্বন্ধে সূচনা আদরণীয় সেবাগ্রাহী মহানুভাবহরু তপাইলে আপনো সওয়ারী সাধন নয়া খরিদ গর্দা নামসারী গর্দা সওয়ারী সাধনক ইঞ্জিন র চেসিসক অবস্থা রুজু বা অন্য কোনো কয়ফিয়ত ভাই নভাইক রুজু গরের মাত্র খরিদ বিক্রি গর্নক লাগি এতই সূচনা মারফত অনুরোধ গরিন্ছ
2: উত্তর প্রদেশ সরকার আন্তরিক মামলা তথা কানুন মন্ত্রণালয় বিরাট নগর
0: सड़क प्रयोग
3: सड़क सीमा अतिक्रमण नगर सड़क सीमा में अस्था एवं स्थायी संरचना निर्माण नगर सड़क को नाली जल तथा पानी निकास बंद होना नदी सवारी चलाउँदा लेन अनुसार पालना गरौं र गरौं सवारी चलाउँदा ट्राफिक नियम को पालना गरौं सवारी साधन में झुंडीएर वा छत में बसर यात्रा नगरऊ सड़क को क्षमता भन्दा बड़ी भार प्रयोग नगरऊ जेब्रा क्रसिंग मतृ बाटो काटने करौ सड़क को तत्काल मधसुमार करने करौ यात्रा को क्रम में कई समस्या भे नजिक को प्रहरी खबर करौ
4: आंतरिक मामला तथा कानून मंत्रालय कोशी प्रदेश द्वारा जनहित में जारी संदेश